0: श्रोताओं, अभी आप तमिल कार्यक्रम सुन रहे थे। मीडियम वेव 438.6 मीटर अर्थात 684 किलोहर्ट्ज पर यह आकाशवाणी का श्री विजयपुरम केंद्र है। इस समय संध्या के 5:30 हुए हैं। अब सुनते हैं बंगला कार्यक्रम।
1: नमस्कार, आकाशवाणी श्री विजयपुरम शुरू होच्छे आजकेर बांगला अनुष्ठान। श्रोता बंधुरा, मा शारदा बोलेछेन কখনো চুপচাপ বসে থেকো না, কিছু না কিছু কাজ করবে, একটা কিছু কাজ নিয়ে থাকতে হয়, নইলে অলস মনে নানা চিন্তা এসে ভিড় করে। শ্রোতা বন্ধুরা, অনুষ্ঠানে আপনাদের জন্য আজ রয়েছে কিছু ছায়াছবির গান। তবে প্রথমে কথা বলবো আজকের দিনটির গুরুত্ব সম্পর্কে। শ্রোতা বন্ধুরা, পয়লা অগস্ট থেকে 7 অগস্ট পর্যন্ত পালিত হয় বিশ্ব